নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 27 দিন, 1948 শকাব্দৰ শাওন মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 13 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈ গৈছে। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজি এই অধিৱেশনৰ দায়িত্বত আছে ডিউটিৰুমত আশাদীপা শইকীয়া আৰু বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণত্ৰয় আৰু ষ্টুডিঅ'ত মই সংগীতা দাস। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমান পৰে শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত তুলিকা বৰাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠক আৰু সংগীবিন্দৰ কণ্ঠত লোকগীত, কমল নাৰায়ণ চৌধুৰী আৰু মহানন্দ দাসৰ কণ্ঠত দুটি ভক্তিমূলক গীত আৰু পূৰৱী ভট্টাচাৰ্যৰ কণ্ঠত মীৰাভজন শুনিলে।

আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া স্বাধীনতা দিৱস বিশেষ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। বাহিত সংগত কৰিব জ্ঞানেন কাশ্যপে, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20ত।

প্ৰথমে জনাবলৈ লৈছো প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 6:15 দীপাংকৰ আচাৰ্যী কণ্ঠৰ ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 বুলুমেধিৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাত গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী পুলক বেনাৰ্জী, দীপাঞ্জলি ডেকা, দিলীপ চৌধুৰী, তৰুণতা দেৱী আৰু শান্তনু গোস্বামী। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সাজ ঔৰ আৱাজ, চৰ্চায়া প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলি। বিয়লি 3:00 বজাৰ পৰা আকাশবাণীৰ ৰেইনবোৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 6:10ত বৰ্ণালী ডেকাৰ অসমীয়া কথিকা, অসমীয়া চলচ্চিত্ৰ জগতত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা। 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া স্বাধীনতা দিৱস বিশেষ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। বাহিত সংগত কৰিব জ্ঞানেন কাশ্যপে, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

যুববাণী অনুষ্ঠানত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু দেশপ্ৰেমমূলক গীত। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষকঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু। নিশা 10:00 বজাত কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি দিনৰ 12:30 বজাত আইডৰ বলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত মায়োপিয়া ৰোগ আৰু চিকিৎসা সম্পৰ্কে ডাক্তৰ নীলোৎপৰ্ণা দেউৰীৰ সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 5:20 বজাত পূজা দাসৰ হিন্দী কথিকা এক ভাৰত শ্ৰেষ্ঠ ভাৰত। সন্ধিয়া 6:10 বজাত কৃষকবাণী অনুষ্ঠানৰ আলোচনাৰ বিষয় বান অধ্যুষিত অঞ্চলৰ বাবে আপাতকালীন ধনৰ কৃষিকাৰ্য। ইয়াত ভাগ ল'ব ডক্টৰ হিমাত্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। কৃষকবাণী অনুষ্ঠানত লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানৰ বিষয়ে অসমত হাতী সংৰক্ষণ আৰু ইয়াৰ ভৱিষ্যত। অংশগ্ৰহণ কৰিব বিভূতিপ্ৰসাদ লহকৰ আৰু হিতেন কুমাৰ বৈশ্যই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত স্নেহা পাঠক আৰু ঝৰ্ণা ভৰালীৰ প্ৰামাণ্য আলেখ্য সংস্কৃতি দীপশিখা দীপক সংঘ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 বজাত ডিজি টিজিং আছাম অনুষ্ঠানত আলোচনাত অংশগ্ৰহণ কৰিব মৃণাল তালুকদাৰ আৰু ডক্টৰ নাৰায়ণ শৰ্মা। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়া শুনক দীপাংকৰ আচাৰ্যৰ কণ্ঠত কবিৰ ভজন।

ইমান পৰি শ্ৰোতাসকলে দীপাংকৰ আচাৰ্যৰ কণ্ঠত কবি ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক বুলুমিধি কণ্ঠৰ লোকগীত।

ইমানপৰে শ্ৰোতাসকলে বুলুমিধিৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। জপ জপ ফুল খিলে এই ছবিখনৰ পৰা প্ৰথমে শুনক মহম্মদ ৰফি আৰু নন্দাৰ কণ্ঠৰ ইতি গীত, গীতৰ কথা আনন্দ বক্সী, সংগীত কল্যাণজী আনন্দজীৰ।

গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এইবাৰ শুনক মমতা ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠ এটি গীত, গীতৰ কথা মজৰুহৰ, সংগীত ৰোশনৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰত। লাৱাৰিছ ছবিখনৰ পৰা এইবাৰ শুনক আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, সংগীত কল্যাণ।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল ৰাজিয়া চুলতান ছবিত লতা মংগেশকাৰ। আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ মধুবন অনুষ্ঠানটি।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিকত 104 লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026-ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন জনাইছে। আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে প্ৰতিবেদন গ্ৰহণ কৰি আয়োগক অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বৰ্তমানৰ ব্যৱস্থাসমূহ শক্তিশালী আৰু সুশৃংখলিত কৰাৰ লক্ষ্যৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই প্ৰতিবেদনত অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক বিধানসমূহৰ কাৰ্যক্ষমতাৰ সৰ্বাত্মক পৰ্যালোচনা দাঙি ধৰা হৈছে। প্ৰতিবেদনত বিস্তৃত পৰ্যালোচনা, সংশ্লিষ্ট স্থান ভ্ৰমণ আৰু অনুসূচিত জাতিৰ বাবে কল্যাণমূলক আঁচনি তথা আৰ্থ সামাজিক বিকাশ কাৰ্যসূচী ৰূপায়ণ

0: সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শৰ মূল তথ্যসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয়ত আলোচনাৰ অন্তত আজি বিয়লি 3 বজাত উত্তৰ দিব বুলি প্ৰকাশ কৰিছে। কালি সংসদ ভৱনৰ চৌহদত শ্ৰীশ্বাহে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
1: पक्ष संसद को चलने ही नहीं दे रहा है दोनों गृहों में, तो कोई जाकर क्या करेगा। जहां तक चर्चा का सवाल है, सरकार की ओर से किरण रिजिजू जी ने बहुत स्पष्ट कर दिया है कि जो नीट आंदोलन के छात्र प्रदर्शन पर सभी प्रकार की चर्चा करने के लिए सरकार तैयार है और चर्चा के लिए समय सुनिश्चित किया जाए और विपक्ष तैयार हो जाए।
0: गृहमंत्रीगढ़ विरोधी पक्ष सदन काम काज सुकलमे परिचालना নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পুথিভঁৰালসমূহক একত্ৰিত কৰিবলৈ এই এপটো উন্নীত কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে উদযাপিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত এছ আৰ ৰংগনাথনৰ জয়ন্তী উপলক্ষে এই এপটো মুকলি কৰা হৈছে। তেওঁ কয় যে শিশুসকলক পঢ়া আৰু শিকণৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিখন গাঁও, বিশেষকৈ বিদ্যালয়সমূহৰ কাষত একোটাকৈ পুথিভঁৰাল স্থাপন কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। শ্ৰীশ্বাহে কয় যে ইতিমধ্যে প্ৰায় 63টা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰা হৈছে আৰু বৰ্তমান 752টা পুথিভঁৰালক এই এপৰ জৰিয়তে সংযোগ কৰা হৈছে। তেওঁ কয় যে 4টা পুথিভঁৰালত থকা প্ৰায় 2,80,000 গ্ৰন্থক গ্ৰাম্য পুথিভঁৰালৰ সৈতে সংযুক্ত কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যমে গ্ৰামাঞ্চলৰ শিশুসকলক গ্ৰন্থৰ বৃহৎ সংগ্ৰহৰ সুবিধা প্ৰদান কৰিব। অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433খন গাঁৱৰ 86,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। অসম চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ কালি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2,50,000 টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11,30,00,000 টকাৰ পুঁজি আগবঢ়োৱা হৈছে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1,50,000 টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়। 18-20 জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ আইন 2010ৰ সংশোধন ঘটোৱা। কেন্দ্রীয় গৃহ রাজ্যমন্ত্রী নিত্যানন্দ রায়।

0: এই বিধেয়কখন অধিক আলোচনাৰ বাবে উভয় সদনৰ সদস্যৰে গঠিত যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই কমিটীখনত লোকসভাৰ পৰা অধ্যক্ষ মনোনীত কৰা 21গৰাকী সদস্য, ৰাজ্যসভাৰ পৰা সভাপতিয়ে মনোনীত কৰা 10গৰাকী সদস্য থাকিব। এই কমিটীখনে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যসভাই কালি যুটীয়া সংসদীয় কমিটীলৈ 10গৰাকী সদস্য মনোনীত কৰাৰ বাবে প্ৰস্তাৱত অনুমতি জনায়। যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কাৰ্যসূচীত দিয়া ভাষণত শ্ৰীনাড্ডাই যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যতন আৰু সামূহিক অংশগ্ৰহণক ভাৰতৰ ত্বৰান্বিত যক্ষ্মা নিৰ্মূল কৌশলৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে অভিহিত কৰে। তেওঁ সাংসদসকলক জিলা প্ৰশাসনৰ মুৰববী আৰু স্বাস্থ্য সুবিধাসমূহৰ সৈতে জড়িত হৈ যক্ষ্মা ৰোগৰ চিকিৎসা সেৱাৰ উপলভ্যতা আৰু মান পৰ্যালোচনাৰ দ্বাৰা আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টাৰে নিজ নিজ সমষ্টিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে যক্ষ্মা নিৰ্মূলক এটা স্থায়ী গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ জনসাধাৰণৰ সংযোগ আৰু সামাজিক সংগঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। এই পাৰস্পৰিক মত বিনিময় কালত সদ্যসমাপ্ত 100 দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত লাভ কৰা অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ডিজি লকাৰ ৰিজাল্টছ পৰ্টেলৰ জৰিয়তে results.digilocker.gov.inত ফলাফলসমূহ চাব পাৰিব। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ তাঁতশিল্পৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ অনুপ্ৰেৰণামূলক যাত্ৰা, তেওঁলোকৰ কণ্ঠ আৰু অৱদানক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত সৃজন ভইচেছ ফ্ৰম দ্য লুম শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাৱেও অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানত 100গৰাকীৰো অধিক মহিলা বয়ন শিল্পীয়ে তেওঁলোকৰ বিভিন্ন অভিজ্ঞতা আৰু যাত্ৰাৰ বিষয়ে অৱগত কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিক বানত 104গৰাকী লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণত অনুমোদন জনাইছে। আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 2.9 মিটাৰ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জ।
2: আগবঢ়াইছে শশাংক দেৱালয়ে প্ৰযোজনা কাৰ্তিক সূত্ৰ।
1: এতিয়া শুনক আধুনিক গীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে জুবিন গাৰ্গ, গীতৰ কথা ত্ৰৈলোক্যনাথ দেৱশৰ্মাৰ।
3: সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করিছো।

অনুষ্ঠানত সেয়া আছিল শুভমিতা বেনাৰ্জী। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ত্ৰৈলোক্যনাথ দেৱশৰ্মাৰ গীতৰ কথাৰে ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত সেয়া আছিল গায়ত্ৰী হাজৰিকা। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক সঞ্জীৱ লস্কৰৰ এটি গীতৰ কথা গুঞ্জন ফুকনৰ।

অনুষ্ঠানত সেয়া আছিল সঞ্জীৱ লস্কৰ, গীতৰ কথা গুঞ্জন ফুকনৰ। আধুনিক গীতৰ অনুষ্ঠানৰ এইবাৰ শুনো নমিতা ভট্টাচাৰ্য গোস্বামী কণ্ঠৰ এটি গীত।

অনুষ্ঠানত সেই আছিল নমিতা ভট্টাচাৰ্য গোস্বামী। আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এইবাৰ শুনক কৃষ্ণাদেৱীৰ কণ্ঠ এটি গীত, গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচাৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচাৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহা নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। পুনৰ কৈছো www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট।

এয়াৰপৰ্ট অথৰিটি অব ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থী বয়স 32 বছৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থী বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero এই ৱেবছাইটত চাব পাৰে। পুনৰ কৈছো, www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,770টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থী বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in ৱেবছাইট চাব পাৰে। পুনৰ কৈছো, nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে ক্ৰমে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্ছনীয় পৰিস্থিতিত মৃত্যু হোৱা জুবিন গাৰ্গৰ দেহাৱসানৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। এই পৰ্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা এগৰাকীও অভিযুক্ত জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। এই গোচৰ সংক্ৰান্তত আদালতে 11গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে কালি সংবাদ মাধ্যমৰ আগত কয় যে এই গোচৰ সন্দৰ্ভত এতিয়ালৈকে 89জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ডিমা হাছাও জিলাত ডিমাছা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়াৰ বাবে কালি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য, বিভিন্ন বিষয়ববীয়া আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লোৱাৰ লগতে ডিমা হাছাওৰ ঐতিহ্যময় সাংস্কৃতিক আৰু নৃতাত্বিক বৈচিত্ৰ্যক আগবঢ়াই নিয়াৰ বাবে এই সিদ্ধান্তই বিশেষভাৱে সহায় কৰিব বুলি প্ৰকাশ কৰে। চৰকাৰী আৰু ৰাজহুৱা কাম কাজত ডিমাছা ভাষাৰ বহুল প্ৰয়োগে পৰৱৰ্তী সময়ত নিশ্চয় সুফল কঢ়িয়াই আনিব বুলি পৰিষদে আশা প্ৰকাশ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতেই জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে তিৰংগা পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানৰ প্ৰথমে শুনক কৃষ্ণমণি নাথৰ কণ্ঠ এটি গীত। গীতৰ কথা দুলুমণি শইকীয়াৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীলৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ আৰু উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিশপুৰত কালি এখন সংবাদমেলত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত হোৱা ক্ষয় ক্ষতি আৰু চৰকাৰে লোৱা পদক্ষেপৰ সবিশেষ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা লোৱা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতি হোৱা নেপালীখুটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তী এলেকাত প্ৰভাৱিত লোকসকলক দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ চিন্তা চৰ্চা কৰিছে। তেওঁ লগতে কয় যে বৃহৎ পৰিমাণৰ গোধনৰ ক্ষতি হোৱা অঞ্চলসমূহত দুগ্ধ উৎপাদন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হ'ব।
1: নেপালীখুটি, কমলবস্তী, আমাৰ ৰেলৱে ষ্টেচন, বামুণপুখুৰী, মাজগাঁও এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছো যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্তত প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, সেই ধৰণে আমি চিন্তা কৰি থৈছোঁ।
0: ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান কিদৰে আগুৱাই নিছে সেই বিষয়ে উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বানে বিধ্বস্ত কৰা জিলা 4খনৰ 64,891টা পৰিয়ালক ইতিমধ্যে 15,000 টকাকৈ 97,34,00,000 টকা মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি জিলা 4খনৰ 4,00,000 পৰিয়ালক 1 আগষ্টৰ অৰুণোদয়ৰ ধন 2,500 টকালৈ বৃদ্ধি কৰি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে প্ৰভাৱিত অঞ্চলসমূহত জৰীপ চলোৱা হৈছে। এই জৰীপত 960

0: গৰাকী প্ৰশিক্ষিত শিক্ষকে 8,325 পৰিয়ালৰ জৰীপ সম্পূৰ্ণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই কয় যে জৰীপৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি এতিয়ালৈ প্ৰায় 150-200 কোটি টকাৰ ক্ষতি হৈছে। 9 আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ জৰীপৰ কাম 30 আগষ্টত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পিছত প্ৰভাৱিত লোকসকলে জৰীপ সন্দৰ্ভত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে বানে ক্ষতি নকৰা এই তালিকাত অন্তৰ্ভুক্ত হলে সেই সন্দৰ্ভতো ৰাইজে অভিযোগ দিব পাৰিব। তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ বাবে 1-15 ছেপ্টেম্বৰলৈ দ্বৈত পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ জৰীপত ৰৈ যোৱা ত্ৰুটিসমূহ পৰীক্ষা কৰা হ'ব। জৰীপত যাতে কোনোধৰণৰ ত্ৰুটি ৰৈ নাযায়, বৈষম্যৰ সৃষ্টি নহয়, তাৰ বাবে অন্য জিলাৰ বিষয়াকো গুণোৎসৱৰ দৰে জৰীপৰ কামত নিয়োজিত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষতি হোৱা প্ৰতিটো পৰিয়ালক সাহায্যৰ বাবে প্ৰয়োজনীয় পুঁজি কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়াৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433খন গাঁৱৰ 86,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে তিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰো প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰা বুলিও তেওঁ কয়।
1: और हमारी पहचान है। यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें माँ भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आवाहन पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত প্ৰদীপ্তি মুঙে মুকলি কৰে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তইও সমদলত ভাগ লয়। অভিযানৰ অংশ হিচাপে দেশপ্ৰেমমূলক বক্তৃতা প্ৰতিযোগিতা, মহিলাৰ ফুটবল খেল আদি অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ সদৰ মুছলপুৰত কালি বিয়লি তিৰংগ পতাকা সমদল উলিওৱা হয়। বিশ্বনাথ জিলাতো কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা তিৰংগ পতাকা যাত্ৰা কৰা হয়। জিলা আয়ুক্ত কৰবী শইকীয়া কৰণে এই যাত্ৰাৰ শুভাৰম্ভ কৰি সকলোকে এই অভিযানত অংশ ল'বলৈ আহান জনায়। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত এদিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলন প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, CISFকে ধৰি 25টা দলে অংশ ল'ব। ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও পেৰেডত অংশ ল'ব। কালি বিয়লি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ বুজ লৈ এইদৰে কয়।
2: এইটো দেশৰ কাৰণে, আমাৰ চাবৰ কাৰণে এটা গৰ্ব, হৰ্ষ আৰু উল্লাসৰ দিৱস। চ' এইটো এটা দিন হয় যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে ষ্টেটক এড্ৰেছ কৰে, তেখেত গভৰ্ণমেণ্টৰ কথা কয়, প্লাছ চাবক প্ৰোৎসাহন দিয়ে। অসম ডে পাৰ ডে আগবাঢ়ি আছে, প্ৰগ্ৰেছ হৈ আছে। যদিহে কিবা প্ৰব্লেম হয় আমি ভালকে চব মিলি পেলাই ফেচ কৰি আছো। চ' যিটো পেৰেডৰ উদ্দেশ্য হয় যে আমাৰ যিটো ষ্টেটৰ কামবোৰ আছে, আমাৰ যিটো ফৰ্চ আছে, সবক পাবলিক টু দর্শন টু পায় সো ইটু ভাবি পেলায় এবার তো মানে অকমান প্র্যাকটিস করাই আসিল সো পরেড ভাল হয়েছে আগর পর ডর পরেড আছে ভালে হব মানে সবক আহ্বান জানাও যে হর ঘর তিরঙ্গা টু ফেরাব লাগে তিরঙ্গা হর ঘর মে ফেরনা চাই।

0: আজ সিদিনা সবে মানে ইন্ডিপেন্ডেন্স ডে টু ভালকে মনাব লাগে। জয় হিন্দ জয় আই অসম।
1: স্বাধীনতা দিবস উদযাপনৰ সৈতে সংগতি ৰাখি বায়ুসেনাৰ উদ্যোগত কালি গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ যুদ্ধ স্মাৰকত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বায়ুসেনাৰ জোৱানসকলে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। কামৰূপ জিলাত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি চলিছে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অসম আৰক্ষীৰ 200গৰাকী জোৱানৰ লগতে বিভিন্ন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰসকলে অংশ ল'ব। ইয়াৰ বাবে মহাবিদ্যালয়খনৰ খেলপথাৰত আখৰা প্ৰায় সম্পূৰ্ণ হৈছে। স্বাধীনতা দিৱস সুকলমে উদযাপনৰ বাবে আৰক্ষী নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে তালাচী অভিযান চলাই আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত অসম আৰক্ষীয়ে স্বাধীনতা দিৱসৰ সময়ছোৱাত কুটাঘাতমূলক ঘটনা ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। সীমান্ত গাঁও পৰিদৰ্শন 24 ঘণ্টাই পহৰাৰ লগতে স্পৰ্শকাতৰ স্থানসমূহত চোকা দৃষ্টি ৰখা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত 115গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰিব। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পীও আছে। শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোক সংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। এইবেলি দেশৰ মুঠ 7গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মিংমাং বদতিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কালি এই কথা সদৰি কৰে। তেওঁ কয় যে সীমান্তত থকা সৰহসংখ্যক গাঁৱৰ ক্ষেত্ৰত অৰুণাচলৰ লগত সীমা সমস্যা সমাধান কৰা হৈছে। মাত্ৰ 5টা অঞ্চলৰ 52খন গাঁও এতিয়াও সমাধানৰ বাবে ৰৈ আছে। তেওঁ কয় যে সীমান্ত উন্নয়ন বিভাগৰ তথ্য অনুসৰি 123খন গাঁৱৰ 71খনক লৈ সীমা সমস্যাৰ সমাধান হৈছে, বাকী 52খন গাঁৱৰো সমস্যা সমাধানৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে যি 5টা অঞ্চলত সংঘাত আছে সেই অঞ্চলৰ বাবে অসম আৰু অৰুণাচলে ইতিমধ্যে আঞ্চলিক সমিতি গঠন কৰিছে। 5টা অঞ্চলৰ বাবে এজনকৈ কেবিনেট মন্ত্ৰীক লৈ 100খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে অৰুণাচল চৰকাৰে এনে সমিতিসমূহ গঠন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 2গৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। জামিন আবেদন দুখন শুনানিৰ বাবে ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত তালিকাভুক্ত হৈছে। ইপিনে ফাষ্টট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্তই দাখিল কৰা এখন আবেদনৰো উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিংগাপুৰত গীত পৰিৱেশন কৰিবলৈ গৈ অবাঞ্ছনীয় পৰিস্থিতিত দেহাৱসান হোৱা জুবিন গাৰ্গৰ মৃত্যুৰ অহা 19 ছেপ্টেম্বৰত এবছৰ সম্পূৰ্ণ হ'ব। এই পৰ্যন্ত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা এগৰাকীও অভিযুক্তই জামিন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
2: ৰাজ্যত খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি, অসম অৰুণাচল সীমান্তত উত্তেজনা অব্যাহত, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিবলৈ আহিব ছিংগাপুৰৰ 10গৰাকী প্ৰৱাসী অসমীয়া আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকাৰী বানত সৰ্বশান্ত হোৱা লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধনেৰে মডেল হাউচিং কলনী নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা এটা বাতৰি দৈনিক জনভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বান সাহায্য প্ৰদানৰ নামত বিভিন্নজনে সংগ্ৰহ কৰা ধনৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন, আমাৰ অসম আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতি অঞ্চলত অসমীয়া লোকৰ ওপৰত অৰুণাচলী দুষ্কৃতিকাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ প্ৰতিবাদত অঞ্চলটোত উত্তেজনা অব্যাহত থকাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ 10গৰাকী প্ৰৱাসী অসমীয়াই অহা অক্টোবৰ সাক্ষ্য দিবলৈ অসমলৈ আহিব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 5 বছৰত 48,70,000 আবেদন।

0: বিপৰীতে 6 লাখ লোকেহে বীমাৰ ধন লাভ কৰাৰ এটা বাতৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত বঞ্চিত অসমৰ কৃষক শিৰোনামেৰে দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। দিল্লীত যন্তৰ মন্তৰ শীঘ্ৰেই আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব বুলি চিজেপিৰ নেতা অভিজিৎ দীপকে ঘোষণা কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ 40.36 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি হোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত তথ্য প্ৰকাশ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 28 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উজনি অসমত হোৱা প্ৰলয়ংকাৰী বানত 1000 কোটিৰো অধিক টকাৰ ক্ষতি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। 80 সংখ্যক স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি, প্ৰতিখন জিলাতে হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। ৰাজ্যৰ 5 গৰাকী বিশিষ্ট শিল্পীলৈ আজি 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ প্ৰথমে শুনক জুন ডাইমন গুণ্ডা ছবিখনৰ পৰা দেৱজিৎ সাহা আৰু জুবলীৰ কণ্ঠ এটি গীত। গীতৰ কথা চন্দ্ৰ মুদৈ আৰু হিতেশ বৰুৱাৰ।

শ্রোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰত। এইবাৰ শুনক তুমি আহিবানে ছবিত তৰালী শৰ্মা কণ্ঠৰ গীত।

রূপালী ধন স্থানৰ শেষত সেয়া আছিল বজৰংগী ফাইজান ছবিত জুবিন নটিয়াল। আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ ৰূপালী ধন অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া সময় পুৱা 9:45 কেইটিমান ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কিশোৰ কুমাৰ শৰ্মা আৰু পম্পা চন্দ, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক পুলক বেনাৰ্জী কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা ৰমেন বৰুৱাৰ।

সেয়া আছিল পুলক বেনাৰ্জী। অনুষ্ঠানত এইবাৰ শুনক দীপাঞ্জলি ডেকাৰ কণ্ঠৈতী গীত, গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

অনুষ্ঠানত সেয়া আছিল দীপাঞ্জলি ডেকা। শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। লক্ষ্যহীৰা দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ এয়া দিলীপ চৌধুৰী, প্ৰযোজনা জিতেন দেৱৰ।

অনুষ্ঠানত সেই আছিল দিলীপ চৌধুৰী। গীতিমালিকা গীতৰ অনুষ্ঠানত এইবাৰ শুনক তৰুলতা দেৱী কণ্ঠৰ গীত, গীতৰ কথা দীপংকৰ ডেকাৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

সেয়া আছিল তৰুলতা দেৱী। গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত এইবাৰ শুনক শান্তনু গোস্বামী কণ্ঠ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM 100.8 MHz।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: আজি সন্ধিয়া 7:40 বজাৰ পৰা প্ৰচাৰ কৰিবলগীয়া স্বাধীনতা দিৱস বিশেষ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। বাহিত সংগত কৰিব জ্ঞানেন কাশ্যপে, আঁতৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:40 বজাত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে ক্ৰমে হিন্দী

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ইমুঠিমান মন পৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি।

প্রিয় শ্রোতা, এইখিনিতেই জানো শোনা হওক কি কি অনুষ্ঠানেরণো সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55।

আজি 10 মিনিটত শুনিবলৈ পাব বৰ্ণালী ডেকাৰ কথিকা, অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা। দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানটি 6:30 প্ৰচাৰ কৰা হ'ব। 7:20 প্ৰচাৰ কৰা হ'ব স্বাধীনতা দিৱস বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজি আমাৰ অতিথি 3গৰাকী কণ্ঠশিল্পী, মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইখিনিতেই জানোচোন আহক কি অনুষ্ঠানেৰেনো সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 প্ৰচাৰ কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ছয় বাজি 10 মিনিটত প্ৰচাৰ কৰা হ'ব জিকিৰ। যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ দ্বিতীয়টি খণ্ড 6:30 প্ৰচাৰ কৰা হ'ব। অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অমৃতাংশ বৰকাকতি। আঁত ধৰিব স্নেহা পাঠকে। আৰু 8:00 আগবঢ়োৱা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। অতিথি উদীয়মান কণ্ঠশিল্পী ঋষিতা চহৰীয়া। আঁত ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতা। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান অসমীয়া ছবিৰ গীতেৰে। প্ৰথমে আগবঢ়াবলৈ লৈছোঁ দীনবন্ধু ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, দীনবন্ধু ছবিখনৰ পৰা দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। মনোৰঞ্জনত এবাৰ আগবঢ়াবলৈ লৈছো ৰদৰ চিঠি ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। গীতটিৰ কথা সমীৰৰ।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান অসমীয়া ছবিৰ গীতেৰে। এতিয়া আগবঢ়াবলৈ লৈছোঁ গানে কি আনে ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু পৰিণীতা পাঠকৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, গানে কিয়ানে ছবিখনৰ পৰা মধুস্মিতা পাঠকৰ কণ্ঠৰ গীতটি শুনিলে। শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ শেষত আগবঢ়াবলৈ লৈছোঁ গানে কিয়ানে ছবিখনৰ পৰাই জুবিন গাৰ্গ আৰু পৰিণীতা পাঠকৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেট লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE/BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স

15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: financial networks while operating through small, decentralized and scattered cells rather than large units. The report also highlighted that AQIS is attempting to exploit Bangladesh as a base to establish new cells. Against this backdrop, the team warned that terrorist threats intensified in South Asia. China and Russia have reaffirmed their support for India's BRICS presidency this year as New Delhi chairs the grouping for the fourth time. Chinese ambassador to India, Xu Feiyong, and Russia's charge d'affaires, Roman Babushkin, attended a BRICS ambassadors roundtable discussion hosted by Vivekananda International Foundation in New Delhi. Ambassador Xu said China is ready to work with India and other BRICS members to deepen cooperation and strengthen the grouping's role in global affairs. Russia's Roman Babushkin also reaffirmed Moscow's support for India's priorities as BRICS chair. Vice Chairperson of Niti Aayog, Ashok Kumar Lahiri, today released a report titled Key Sectors to Position India as a Global Manufacturing Hub. The report highlights 12 priority sectors that hold strong potential for global competitiveness, local value addition, job creation and deeper integration into global supply chains. Shiromani Akali Dal President and former Deputy Chief Minister of Punjab, Sukhbir Singh Badal, was attacked in Maharashtra's Nandedh this afternoon. Mr. Badal and his wife Harsimrat Kaur were climbing down the steps of Gurdwara Mata Sahib Devanji Mugat when a man tried to stab Shiromani Akali Dal Chief. Mr. Badal was rushed to a hospital where he received stitches on his right hand and is out of danger. Nandedh Superintendent of Police Dr. Nilab Rohan stated that the attacker, who was a sevadar in the Gurdwara, has been taken into custody. Several union ministers, including Home Minister Amit Shah, Health and Family Welfare Minister J.P. Nadda and External Affairs Minister Dr. S. Jaishankar, today joined the Har Ghar Tiranga campaign by hoisting the tricolour. And that is the end of this news bulletin.
1: Priya Shrota, বাতৰি ভাষাতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো বৰ্ণালী ডেকাৰ কথিকা অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা।
2: অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা। অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ স্থান চিৰস্মৰণীয়। অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰত্যেকটো দিশতেই সফলতাৰ স্বৰ্ণ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা ব্যক্তিসকলৰ ভিতৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অন্যতম। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য ব্যংগ, আত্মজীৱনী, শিশু সাহিত্য আদি বিভিন্ন সাহিত্যিক ক্ষেত্ৰৰ লগতে সাহিত্য সংস্কৃতিৰ প্ৰায় প্ৰতিটো দিশতে তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। সাহিত্য আৰু চলচ্চিত্ৰ দুয়োটা ক্ষেত্ৰতেই তেখেতে সমান পাৰদৰ্শিতাৰে কাম কৰি অসমীয়া সংস্কৃতিক এক নতুন উচ্চতালৈ লৈ গৈছিল। ডক্টৰ শইকীয়াদেৱৰ বাবে চলচ্চিত্ৰ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ তেখেতে ইয়াক মানুহৰ জীৱন, সমাজ, নৈতিকতা আৰু অনুভূতিৰ এক শক্তিশালী শিল্প মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ কেৱল এজন সফল চলচ্চিত্ৰ পৰিচালকেই নাছিল, তেওঁ আছিল মানুহ, সমাজ আৰু জীৱনৰ এক সূক্ষ্ম পৰ্যবেক্ষক। সেয়ে তেওঁৰ চলচ্চিত্ৰসমূহত বাহ্যিকতা বা কৃত্ৰিম নাটকীয়তাতকৈ বাস্তৱ জীৱনৰ স্পন্দন, মানুহৰ নীৰৱ অনুভূতি, পাৰিবাৰিক সম্পৰ্কৰ জটিলতা, নাৰীৰ মৰ্যাদা, সামাজিক পৰিৱৰ্তন আৰু মানৱীয় মূল্যবোধৰ গভীৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। সাহিত্যিক সংবেদনশীলতা, বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি আৰু নান্দনিক পৰিচালনাৰ সমন্বয়ত তেখেতে অসমীয়া চলচ্চিত্ৰক ভাৰতীয় চলচ্চিত্ৰ জগতত এক সন্মানজনক স্থান প্ৰদান কৰিছিল। যি সময়ত ভৱেন্দ্ৰনাথ শইকীয়াদেৱে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল, সেই সময়ছোৱা অসমীয়া চলচ্চিত্ৰৰ বাবে আছিল এক কঠিন সময়। সীমিত আৰ্থিক সামৰ্থ্য, প্ৰযোজনাৰ নানা অসুবিধা, দৰ্শকৰ সীমিত পৰিসৰ আৰু আন ভাষাৰ চলচ্চিত্ৰৰ শক্তিশালী প্ৰভাৱৰ মাজতো অসমীয়া চলচ্চিত্ৰই নিজৰ স্বকীয়তা প্ৰতিষ্ঠাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। এনে এক প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশত ডক্টৰ শইকীয়াই চলচ্চিত্ৰ কেৱল বাণিজ্যিক সফলতাৰ মাধ্যম হিচাপে গ্ৰহণ নকৰি ইয়াৰ শিল্পমূল্য আৰু সামাজিক দায়বদ্ধতাক অধিক গুৰুত্ব দিছিল। সাহিত্যিক দৃষ্টিভংগী, জীবন ঘনিষ্ঠ

কাহিনী আৰু বাস্তৱতাৰ প্ৰতি থকা তেওঁৰ গভীৰ আস্থাই তেওঁৰ চলচ্চিত্ৰক এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি হয় 1977 চনত মুক্তিপ্ৰাপ্ত সন্ধ্যাৰাগ ছবিৰ জৰিয়তে। এই ছবিখনৰ মাজেৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ চিন্তাৰ এক স্পষ্ট পৰিচয় পোৱা যায়। ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰথমখন কথাছবি সন্ধ্যাৰাগে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হিচাপে সন্ধ্যাৰাগে আৰ্থিক দিশৰ লগতে আন্তৰ্জাতিক খ্যাতিও অৰ্জন কৰিছিল। এই ছবিৰ সাফল্যই অসমীয়া চলচ্চিত্ৰক নতুন গতি প্ৰদান কৰাৰ লগতে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰসমূহৰ ভেটি সুদৃঢ় কৰি তোলে। সন্ধ্যাৰাগৰ পিছত তেওঁৰ চলচ্চিত্ৰ যাত্ৰা আৰু অধিক বিস্তৃত হৈ পৰে। অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা প্ৰতিখন ছবিয়ে তেওঁৰ সৃষ্টিশীল যাত্ৰাৰ একো একোটা ভিন্ন অধ্যায়। বিষয়বস্তু সলনি হলেও তেওঁৰ চলচ্চিত্ৰত মানুহৰ জীৱন, সম্পৰ্ক, সামাজিক পৰিৱৰ্তন আৰু সময়ৰ প্ৰভাৱক সূক্ষ্মভাৱে চোৱাৰ প্ৰৱণতা অব্যাহত থাকে। এই ছবিসমূহক একেলগে চালে তেওঁৰ চলচ্চিত্ৰশৈলীৰ ক্ৰমবিকাশ আৰু বিষয়ৰ বৈচিত্ৰ দুয়োটাই স্পষ্ট হৈ উঠে। সাহিত্যিক হিচাপে তেওঁৰ গভীৰ অভিজ্ঞতাৰ প্ৰভাৱ তেওঁৰ চলচ্চিত্ৰসমূহত স্পষ্টভাৱে পৰিলক্ষিত হয়। তেওঁৰ বহুকেইখন চলচ্চিত্ৰ নিজেই ৰচনা কৰা গল্প বা উপন্যাসৰ আধাৰত নিৰ্মিত। ফলস্বৰূপে কাহিনীৰ দৃঢ়তা, চৰিত্ৰৰ বাস্তৱতা আৰু সংলাপৰ স্বাভাৱিকতা চৰিত্ৰসমূহৰ এক বিশেষ শক্তি হৈ পৰে। সাহিত্যৰ গভীৰতা আৰু চলচ্চিত্ৰৰ দৃশ্যভাষাৰ সুন্দৰ সমন্বয়ে তেওঁৰ ছবিসমূহক এক সুকীয়া ৰূপ দিছিল। সাধাৰণ মানুহৰ জীৱন, সুখ দুখ, আশা নিৰাশা আৰু সামাজিক সমস্যাক তেওঁ অতি সংবেদনশীলভাৱে পৰ্দাত তুলি ধৰিছিল। সেয়েহে তেওঁৰ চলচ্চিত্ৰত কাহিনীৰ লগত মানৱীয় অনুভূতি আৰু সমাজ বাস্তৱতাৰো এক গভীৰ প্ৰতিফলন দেখা যায়। তেওঁৰ প্ৰতিখন চলচ্চিত্ৰ যেন এক সাহিত্যিক ৰচনাৰ দৃশ্যমান ৰূপ। ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ সৃষ্টিৰ আন এক উল্লেখযোগ্য দিশ হৈছে নাৰীৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী। অগ্নিস্নানত নাৰীৰ আত্মমৰ্যাদা, ব্যক্তিসত্তা আৰু সামাজিক বাধ্যবাধকতাৰ মাজৰ সংঘাত বিশেষ তাৎপৰ্যৰে প্ৰকাশ পাইছে। নাৰী চৰিত্ৰক তেওঁ কেৱল সহানুভূতিৰ পাত্ৰ হিচাপে নিৰ্মাণ কৰা নাই, তেওঁলোকৰ নিজস্ব সিদ্ধান্ত, আকাংক্ষা আৰু মানসিক শক্তিকো তেওঁ সমানেই গুৰুত্ব দিছে। তেওঁৰ চলচ্চিত্ৰৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সংযম। অতিৰিক্ত সংলাপ, কৃত্ৰিম অভিনয় বা অবাঞ্ছিত নাটকীয়তাৰ পৰিৱৰ্তে তেওঁ নীৰৱতা, মুখৰ অভিব্যক্তি, প্ৰাকৃতিক পৰিৱেশ আৰু সৰল দৃশ্য নিৰ্মাণৰ জৰিয়তে গভীৰ অনুভূতি প্ৰকাশ কৰিছিল। এই সংযমেই তেওঁৰ চলচ্চিত্ৰসমূহক এক সাহিত্যিক গাম্ভীৰ্য প্ৰদান কৰিছে। অসমৰ গাঁও, সৰু চহৰ, পথাৰ, নদী, বৰষুণ, ঘৰ দুৱাৰ এই সকলো উপাদান তেওঁৰ ছবিৰ কেৱল পটভূমি নহয়, ই কাহিনীৰ এক সক্ৰিয় অংশ। সাহিত্য আৰু চলচ্চিত্ৰৰ মাজৰ এক সুন্দৰ সেতুবন্ধন গঢ়ি তোলাটো তেওঁৰ অন্যতম কৃতিত্ব। গল্পকাৰ হিচাপে চৰিত্ৰ নিৰ্মাণৰ যি দক্ষতা তেওঁৰ আছিল, সেই দক্ষতাই তেওঁৰ চলচ্চিত্ৰসমূহক জীৱন্ত কৰি তুলিছিল। ফলত তেওঁৰ প্ৰতিখন চলচ্চিত্ৰ কেৱল এখন দৃশ্যকলা নহয়, এক গভীৰ সাহিত্যিক অভিজ্ঞতাও। ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ যাত্ৰাৰ সফলতাৰ এক উল্লেখযোগ্য দিশ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতি। সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আৰু ইতিহাস তেওঁৰ এই 7খন অসমীয়া কথাছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। একেজন পৰিচালকৰ 7খন ছবিয়ে একেটা ৰাষ্ট্ৰীয় সন্মান লাভ কৰাটো অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত নিঃসন্দেহে এক বিৰল কৃতিত্ব। অগ্নিস্থানৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। এই স্বীকৃতিসমূহে তেওঁৰ ব্যক্তিগত প্ৰতিভাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ সম্ভাৱনাকো ৰাষ্ট্ৰীয় পৰিসৰত প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ চলচ্চিত্ৰ জীৱনৰ শেষ পৰ্যায়ত নিৰ্মিত কালসন্ধ্যা কিছু ব্যতিক্ৰম আছিল। 1997 চনত মুক্তি পোৱা এইখন আছিল তেওঁৰ একমাত্ৰ হিন্দী পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ।
অসমীয়া ভাষাত চলচ্চিত্ৰ নিৰ্মাণৰ সুদীৰ্ঘ অভিজ্ঞতাৰ পাছত হিন্দী ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰি তেওঁ নিজৰ সৃষ্টিৰ পৰিসৰক এক নতুন দিশলৈ আগুৱাই নিছে।

0: এই ছবিখনে অসমত ঘটি থকা সামৰিক কাৰ্যকলাপক মুখ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। কাল সন্ধ্যা ইণ্ডিয়ান পেনোৰমাত প্ৰদৰ্শিত হোৱাৰ লগতে কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল। ইয়াৰ জৰিয়তে তেওঁৰ চলচ্চিত্ৰ চিন্তাই ভাষা আৰু ভৌগোলিক পৰিসৰৰ এক নতুন সীমা অতিক্ৰম কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ সাধনাক সেই কেৱল এজন পৰিচালকৰ সফলতাৰ কাহিনী হিচাপে চালে তেওঁৰ অৱদানৰ গভীৰতা উপলব্ধি কৰা সম্ভৱ নহয়। যি সময়ত আঞ্চলিক চলচ্চিত্ৰৰ বাবে বৃহত্তৰ পৰিসৰত নিজৰ স্থান সৃষ্টি কৰাটো সহজ নাছিল, সেই সময়ত তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে নিজৰ ভাষা, নিজৰ সমাজ আৰু নিজৰ পৰিৱেশৰ ওপৰত গঢ়ি উঠা কাহিনীও শিল্পৰ গভীৰতা আৰু নিৰ্মাণৰ সততাৰ জৰিয়তে সাৰ্বজনীন হৈ উঠিব পাৰে। সাহিত্যিক সংবেদনশীলতা, সূক্ষ্ম পৰ্যবেক্ষণ আৰু চলচ্চিত্ৰৰ নিজস্ব ভাষাৰ সুসমন্বয়েৰে তেওঁ অসমীয়া চিনেমাক কেৱল মনোৰঞ্জনৰ সীমাৰ পৰা উলিয়াই এক চিন্তাশীল শিল্প মাধ্যম হিচাপে অধিক দৃঢ় কৰি তুলিছিল। তেওঁৰ সৃষ্টিৰ পোহৰ পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰকাৰ আৰু দৰ্শকৰ মাজতো জীয়াই থাকিব আৰু অসমীয়া চলচ্চিত্ৰৰ কথা কোৱা প্ৰতিটো সময়তে ভৱেন্দ্ৰনাথ শইকীয়াৰ নাম এক অনিবাৰ্য অধ্যায় হিচাপে উচ্চাৰিত হৈ থাকিব।
1: প্ৰিয় শ্ৰোতা, বৰ্ণালী ডেকাৰ কথিকা অসমীয়া চলচ্চিত্ৰ জগতত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা শুনিলে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
1: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাড় ঘৰ তিৰংগা অভিযান অব্যাহত, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ, অসমৰ পাঁচগৰাকী শিল্পীকে ধৰি দেশৰ শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান, বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত পৰ্যালোচনা বৈঠক আৰু লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদন্তীত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চি চি বৰগাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: সিদিনা যিটো ঘটনা সংঘটিত হল, বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছো আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছো এই বিষয়টো লৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন, ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতিছে আৰু তেখেতক কথা দিছে, তেখেতেই ভালকে ক'ব। গতিকে আজি যি আলোচনা হ'ল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হ'ল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, পেচ অফ অকাৰেঞ্চটো অসম, এইটো অৰুণাচল নহয়। গতিকে সীমা সমস্যা আৰু এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই। এইটো এটা ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম, ল' এণ্ড অৰ্ডাৰ প্ৰব্লেম আমাৰ মাটিত হৈছে। গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব।
0: এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন টি এম পি কে অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে। ইপিনে অসম আৰু অৰুণাচলৰ সাংসদসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি ৰাজ্য দুখনৰ সীমান্তত শান্তি বজাই ৰখাৰ বাবে আহ্বান জনায়। শ্ৰী ৰিজিজুৱে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সুসম্পৰ্কৰ কথা উল্লেখ কৰি এই ঘটনাৰ সমাধান উলিয়াবলৈ আৰু শান্তিপূৰ্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ

0: মাজৰ সম্পৰ্ক কেৱল সীমাৰ মাজত আবদ্ধ নহয় প্ৰজন্ম ধৰি ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বছৰসমূহত আলোচনা আৰু বন্ধুত্বৰ মাধ্যমেৰে সীমা সম্পৰ্কীয় অধিকাংশ সমস্যা সমাধান কৰা হৈছে। সম্প্ৰতি বাকী থকা 52খন গাঁৱৰ সীমা সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 9 আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগা পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে। সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত শুক্ৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি বিৰুবাৰীৰ পৰা তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক বিজয় গুপ্তা আৰু পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰা এই কাৰ্যসূচীত মণ্ডলৰ বিষয়ববীয়া সদস্যৰ লগতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলেও আজি তিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। ইফালে আজি যোৰহাট জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উদ্যোগত জিলাখনৰ চহৰ তথা গ্ৰামাঞ্চলত হৰ ঘৰ তিৰংগা 2026 অভিযানৰ অংশস্বৰূপে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাজুলী জিলাতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়িত হয়। শিৱসাগৰ জিলাতো অনুষ্ঠিত হৰ ঘৰ তিৰংগা অভিযানত জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে জিলা আয়ুক্ত মৃদুল যাদৱে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। বাক্সা জিলাৰ বৰমাত 80 সংখ্যক সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি জিলা বিজেপি মণ্ডলৰ তিৰংগা যাত্ৰা কাৰ্যসূচী সম্পন্ন হয়। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰীতো আজি তিৰংগা সমদল উলিওৱা হয়। জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই সমদলত বিজেপিৰ নেতা কৰ্মীসকলে দেশপ্ৰেমমূলক শ্লোগানেৰে চৌদিশ মুখৰ কৰে। কাৰ্যসূচীত দক্ষিণ হালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা, জিলা প্ৰভাৰীৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ প্ৰস্তুতি চলোৱা হয়। অহা 15 আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষীৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। ধেমাজি জিলাতো জিলা প্ৰশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। ইতিমধ্যে যোৱা 8 আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদামত খেলপথাৰত স্বাধীনতা দিৱসৰ কুচকাবাজৰ অনুশীলন চলি আছে। শিৱসাগৰ জিলাতো সমাগত স্বাধীনতা দিৱসক লৈ ব্যাপক প্ৰস্তুতি চলি আছে। এই দিৱসৰ অংশ হিচাপে আজি জিলা প্ৰশাসন আৰু শিৱসাগৰ আৰক্ষীয়ে যৌথভাৱে মটৰ চাইকেল সমদলৰ আয়োজন কৰে। এই বিষয়ে শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এইদৰে কয়।
2: আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এটা বাইক ৰেলী আমি এতিয়া যাবলৈ লৈছোঁ। জিলা প্ৰশাসন আৰু আৰক্ষীৰ ফালৰ পৰা আমি এই বাইক ৰেলীৰ আয়োজন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।
1: বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ হালমাৰা মানকাছৰ জিলাত 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৱা 8 আগষ্টৰ পৰা অসম আৰক্ষী বেটেলিয়ন, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ মুঠ 15টা দলে চলোৱা পেৰেড অনুশীলনৰ আজি সামৰণি পৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত অহা 15 আগষ্টত খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। বঁটা প্ৰাপকসকলৰ ভিতৰত ৰাজ্যৰ 5গৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্ৰেম, উজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্ৰীয় সংগীত তথা নৃত্যশিল্পী ভাস্কৰ জ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ

0: কৰিছে। সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। এইবেলি দেশৰ মুঠগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে বঁটা লাভ কৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমৰ্পণক প্ৰতিফলিত কৰিছে। দেশৰ মৰ্ণাঢ্য লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত এই শিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। 2020 চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিভিন্ন দফা শীঘ্ৰে ৰূপায়ণ সন্দৰ্ভত আজি নতুন দিল্লীত গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ পূবৰ যুটীয়া সচিব নীৰজ বানসুৰ, ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়ো আৰু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীকে ধৰি সদৌ বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেচন আৰু NDFBৰ প্ৰাক্তন সদস্যৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। বৈঠকত সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱিত 125 সংখ্যক সংশোধনী ৰূপায়ণ, কাৰ্বি আংলঙত বসবাস কৰা বড়ো কছাৰী সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতি পাৰ্বত্যৰ মৰ্যাদা, বড়োলেণ্ড কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কল্যাণ আৰু বিকাশ, NDFBৰ প্ৰাক্তন সদস্যসকলৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱা, বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, স্থানীয় যুৱকৰ বাবে বিশেষ নিযুক্তি, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা দক্ষতা কেন্দ্ৰ স্থাপন আদিকে ধৰি বড়ো শান্তি চুক্তি ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 3 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জনমণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্তদ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই উচ্চ ন্যায়ালয়ত পৃথকে দাখিল কৰা আবেদন দুখনৰো পৰৱৰ্তী শুনানিৰ বাবে আদালতে 17 আগষ্টৰ দিনটো ধাৰ্য কৰে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন বিভাগে লোকপিয়ল 2027ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পৰ্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ আয়ুক্তই লোকপিয়লৰ দায়িত্বত নিয়োজিত কিছুসংখ্যক শিক্ষকক বদলিৰ বিষয়ে সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰাৰ পাছতেই বিভাগে বিদ্যালয় শিক্ষা বিভাগলৈ এই নিৰ্দেশ প্ৰদান করে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি ক্ৰমশঃ উন্নত হোৱাৰ লগে লগে এতিয়া পুনৰ সংস্থাপনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি জিলা আয়ুক্ত মৃদুল যাদৱে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন অঞ্চল ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বানত ক্ষতিগ্ৰস্ত 90% বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও ছাত্ৰ ছাত্ৰীৰ উপস্থিতি 50%ৰো কম হৈ আছে। জিলাখনত বানত প্ৰায় 1,20,000 বিদ্যুৎ সংযোগ ব্যাহত হৈছিল বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে অধিকাংশ সংযোগ পুনৰ প্ৰদান কৰা হৈছে। বানত বন্ধ হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় 600 পানী যোগান আঁচনিৰ ভিতৰত 500 পানী যোগান আঁচনি পুনৰুদ্ধাৰ কৰা হৈছে বুলি শ্ৰীযাদৱে প্ৰকাশ কৰে। তেওঁ লগতে যোৱা 3-5 আগষ্টলৈ 42,335 পৰিয়ালক 15,000 টকাৰ অন্তৰ্বৰ্তীকালীন সাহায্য প্ৰদান কৰা হয় বুলিও জানিবলৈ
2: দিয়ে। আপোনাৰ যদি টিচাৰত অহা নাই আৰু কিবা এটা যদি আপোনাৰ ক্লেৰিফিকেশ্যন বিচাৰ আহিছে তো আপোনাৰ এইবিলাক আপুনি যি টিচাৰ হয়, CRCC হয়, গাঁও বুঢ়া হয়, মণ্ডল হয় য়া চাৰ্কেল অফিচাৰ হয় তাৰ আগতে আপোনাৰ কিবা গ্ৰিভেন্স আছে আপোনাৰ দিব পাৰিব।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙত 75 কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগৰাকীয়ে কমনৱেলথ গেমছৰ স্মাৰক হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক 2টা জাৰ্চি উপহাৰস্বৰূপে প্ৰদান কৰে।

0: Several union ministers, including Home Minister Amit Shah, Health and Family Welfare Minister J.P. Nadda, and External Affairs Minister Dr. S. Jayashankar, today joined the Har Ghar Tiranga campaign by hoisting the tricolour. India emerged as overall champions at the Commonwealth Fencing Championship by winning an impressive 35 medals after 4 days of competition held at Lagos in Nigeria. Indian contingent secured 13 gold, 8 silver and 14 bronze medals at the event across the under 23 and senior competitions. Vice Chairman of Niti Aayog Ashok Kumar Lahiri today released a report titled Key Sectors to Position India as a Global Manufacturing Hub. The report highlights 12 priority sectors that hold strong potential for global competitiveness, local value addition, job creation, and deeper integration into global supply chains. And that is the end of this news bulletin.
1: Eya Akakvani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কে ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত বিজেপিয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। আৰু কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন চেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত 2024 আৰু 2025 বৰ্ষৰ 100গৰাকীতকৈও অধিক শিল্পীক সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। দেশৰ পৰিৱেশ্য কলা, বিশেষকৈ সংগীত, নৃত্য, থিয়েটাৰ, লোক আৰু জনজাতীয় কলা, পুতলা শিল্প, পৰম্পৰাগত থিয়েটাৰ আৰু অন্যান্য শিল্পৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বঁটা প্ৰাপকসকলৰ কৰ্মৰাজিয়ে আধুনিক ভাৰতৰ প্ৰতিভা আৰু নিষ্ঠা প্ৰতিফলিত কৰিছে। সংগীতৰ বিভিন্ন ধাৰা, নৃত্যৰ নানা শৈলী আৰু লোকনৃত্যৰ প্ৰসংগ উত্থাপন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ চহকী লোক সংস্কৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত শিল্পীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
2: खान पान जैसे अलग अलग है, ऐसे संस्कृति, ऐसे उनका नृत्य संगीत हर चीज अलग है। जैसे कि ये प्रकृति से ही ये जो संस्कृति को चुने हैं, चिचिकते हुए चिड़ियों से कल कल बहते हुए जैसे वो चुन के लाए हैं और उसको अपने संगीत में अपने नृत्य में लोगों के सामने प्रदर्शित करते हैं। विविधता और एकता का ये संबंध हमारी कलाकारों की सबसे बड़ी शक्तियाँ हैं।
1: দেশৰ বহু লোককলা আৰু সংস্কৃতি ইতিমধ্যে বিলুপ্তিৰ দিশলৈ গতি কৰা প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত পদ্ধতিগত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। তেওঁ কয় যে এনে শিল্পকলাৰ ৰূপসমূহ নথিভুক্তকৰণ কৰা আৰু এইবোৰক জীৱন্ত কৰি ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলোৱাৰ সময়ৰ আহ্বান। সংগীত নাটক একাডেমীয়ে কলা দীক্ষা কাৰ্যসূচী আয়োজন কৰাক লৈও তেওঁ সন্তোষ প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ জ্যেষ্ঠ শিল্পীসকলক পৰৱৰ্তী প্ৰজন্মক প্ৰশিক্ষিত কৰি তুলিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই অভিযানে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেমৰ ভাৱনা আৰু গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিছে। নতুন দিল্লীৰ নিজৰ বাসগৃহৰ পৰা এই অভিযানত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ কোটি কোটি নাগৰিক তিৰংগাৰ সৈতে একাত্ম হৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশে হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে তোলা এখন

আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত আজি গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কখনে ৰাজ্যৰ অধিকাৰসমূহৰ লগতে বৰ্তমানৰ ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্ৰীৰেড্ডীয়ে কয় যে এই বিধেয়কখনে প্ৰধান খনিজ পদাৰ্থসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ খনিৰ ক্ষেত্ৰখনত বিনিয়োগ আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত কাম কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বৰ্তমানৰ ৰাজহৰ অংশ পূৰ্বৰ 65% পৰা বৰ্তমানৰ 85% বৃদ্ধি হৈছে। শ্ৰীৰেড্ডীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সুস্থ নেতৃত্বৰ বাবেই ৰাজ্যসমূহৰ খনিজ সামগ্ৰীৰ ৰাজহৰ পৰিমাণ বৰ্তমান 23% বৃদ্ধি হৈছে। চৰকাৰে খনিজ পদাৰ্থৰ উৎপাদন নিয়োগ বৃদ্ধি ৰাজ্যসমূহক বিত্তীয়ভাৱে শক্তিশালী কৰা আৰু কয়লা তথা খনিজ পদাৰ্থৰ আমদানিৰ বাবে আন দেশৰ ওপৰত যাতে নিৰ্ভৰশীল হ'ব লগা নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰি আহিছে বুলিও ৰেড্ডীয়ে মন্তব্য কৰে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 20 জুলাইত আৰম্ভ হোৱা সংসদৰ এই 25 দিনীয়া বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মুঠ 19 দিন বৈঠক অনুষ্ঠিত হয়। অধিৱেশনৰ সময়ছোৱাত বিভিন্ন আইনী আৰু ৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যসভাত আজি খনি আৰু খনিজাত পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ লগে লগে বিধেয়কখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ খনন খণ্ডক অধিক দক্ষ, বিনিয়োগ অনুকূল আৰু দেশৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ বৰ্ধিত চাহিদা পূৰণ কৰিব পৰাকৈ সুসজ্জিত কৰি তুলিব বিচৰা হৈছে। উচ্চ সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পূৰ্বে দিয়া সামৰণি মন্তব্যত ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ কাম কাজ বাৰে বাৰে ব্যাহত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে সদনৰ মজিয়া সকলোৰে বাবে খোলা যদিও সদস্যসকলে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰাৰ বাবে লাভ কৰা সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাটো দুখৰ কথা। সদনে অৱশ্যে অধিৱেশনৰ সময়ছোৱাত 12খনকৈ বিধেয়ক গ্ৰহণ কৰি ইয়াৰ বিধায়িনী দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টা আৰু 49 মিনিটহে কাম কাজ হয় আৰু সেই অনুসাৰে অধিৱেশনৰ সময়ছোৱাত কাম কাজৰ হাৰ 39.17% হৈছে। ইয়াৰ পূৰ্বে উচ্চ সদনত বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ ৰাজহুৱা সভাৰ পাছত উত্তৰাখণ্ডৰ হলদ্বানীৰ ৰামলীলা ময়দানত যজ্ঞ সম্পন্ন কৰাৰ বিষয়ে উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁ ৰামলীলা ময়দানৰ সমাৱেশত দিয়া ভাষণত কোনো সম্প্ৰদায় অথবা ধৰ্মৰ বিষয়ে উল্লেখ কৰা নাছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই বিৰোধী পক্ষৰ নেতাগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ তদন্ত কৰা হ'ব বুলি সদনক আশ্বাস দিয়ে। সদনৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধী দলসমূহে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি সদনৰ কাম কাজ ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপিয়ে কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কয় যে চৰকাৰ যিকোনো আলোচনাৰ বাবে সাজু আছিল যদিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিষয়সমূহ সঘনাই সলনি কৰি আছিল। সুস্থ গণতন্ত্ৰৰ বাবে এনে পৰিৱেশ কেতিয়াও কাম্য নহয় বুলিও ৰবিশংকৰ প্ৰসাদে সংবাদমেলত মন্তব্য কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এনিমিয়া মুক্ত ভাৰত অভিযানৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা 160গৰাকীৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে জনোৱা মতে কৰ্মশালাত এই অভিযান অধিক শক্তিশালী কৰাৰ লগতে দেশৰ প্ৰতিটো অঞ্চলৰ নাগৰিকক যাতে অভিযানে সামৰি ল'ব পাৰে সেই সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে কয় যে ৰক্তহীনতা বা এনিমিয়া সমস্যা নিৰ্মূলৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে ক্ষীপ্ৰ গতিৰে কাম কৰি গৈছে। ইয়াৰ বাবে বিভিন্ন মন্ত্ৰালয়সমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজন বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। কাইলৈ মন্ট্ৰিয়েলত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে পুৰুষৰ একক ছেমি ফাইনেলত আমেৰিকান খেলুৱৈ ব্ৰেণ্ডন নাকাচিমাই স্পেইনৰ ৰাফেল জাদাৰক 7-6, 6-4 ছেটত পৰাস্ত কৰি কানাডিয়ান অপেন ফাইনেল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। আজি অনুষ্ঠিত অন্য এখন ছেমি ফাইনেলত যোৱাবাৰৰ বিজয়ী বেন শেলটনে আমেৰিকাৰ খেলুৱৈ লিয়াৰ্নাৰ টাইনক 6-2, 6-3 ব্যৱধানত পৰাস্ত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে মহিলাৰ একক প্ৰতিযোগিতাত টৰণ্টোত অনুষ্ঠিত ছেমি ফাইনেলত কোকো গাফে
এলেনা।

0: ৰায়বি নাক 6-4, 6-7 ছেটত পৰাস্ত কৰে। টৰণ্টোত অনুষ্ঠিত আন এখন ছেমিফাইনেলত ইগা ছুইটেকে এলিনা ছটলিনাক 6-3, 1-6, 6-3 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে সংসদত গৃহীত হোৱা খনি আৰু খনিজ পদাৰ্থ উন্নয়ন আৰু নিয়ন্ত্ৰণ বিধেয়কে ৰাজহ ব্যৱস্থাৰ গাঁথনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰিছে। সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। সদনৰ কাম কাজত ব্যাঘাত জন্মৰ অভিযোগত বিজেপিয়ে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে। আৰু কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী বেন শেলটন ফাইনেলত ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো স্বাধীনতা দিৱস বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজি আমাৰ অতিথি 3গৰাকী কণ্ঠশিল্পী মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। আঠ ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: হৰেনে জনম কেৱে এই মৰদত শিলাময় কৰি দাৰহিয়া, এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাই কিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হয়, জ্বলা নাই হিয়াজাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনে হৈ স্বদেশ প্ৰেম। এতিয়া স্বদেশ প্ৰেমত সকলোৰে বুকু গদগদ হৈ উঠিছে, কিয়নো মাজত মাত্ৰ এটা দিন, তাৰ পাছতেই আমি উদযাপন কৰিবলৈ লৈছোঁ 79 সংখ্যক স্বাধীনতা দিৱস। প্ৰিয় শ্ৰোতা আৰু প্ৰিয় দৰ্শক, সকলোকে আন্তৰিক আদৰণি জনাইছোঁ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণীৰ মাজলৈ। আমি অনুষ্ঠানটি আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটীযোগে আপোনালোকে লাইভ সম্প্ৰচাৰ চাব পাৰিব। যিসকল শ্ৰোতাই আমাক ৰেডিঅ'যোগে শুনি আছে সেইসকল শ্ৰোতাৰ বাবে আমি দুটাকৈ ফোন নম্বৰ ইতিমধ্যেই মুকলি কৰি দিছোঁ। আমাৰ অতিথি কেইগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব এই নম্বৰ দুটাৰ জৰিয়তে। 9435405223 আনটো নম্বৰ হৈছে 03612661876। আজিৰ ডিউটিৰ মোৰ দায়িত্বত আছে চুম্পী দেৱী, দুৰ্লভ কাঠাৰ, নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে ধীৰাজ বৈশ্য, বিবেক শৰ্মা, মনোজ হাজৰিকা, আয়ুষ্মান জেচি। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, ইতিমধ্যে আমি অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক উল্লেখ কৰিছোঁ যে স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন, তাৰ পাছতেই আমি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিম এই বৰ্ষৰ স্বাধীনতা দিৱস। আৰু আজি হেল্ল' যুৱবাণী আমি সজাই তুলিছোঁ এমুঠিমান দেশ প্ৰেমমূলক গীতেৰে। ইতিমধ্যে ঘোষকে আপোনালোকক জনাইছে আজি আমাৰ সৈতে কেইবাগৰাকীও অতিথি উপস্থিত আছে। মই পোনে পোনে আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছোঁ। মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে তনয় গোস্বামী, আন্তৰিক আদৰণি জনাইছোঁ তোমাক অনুষ্ঠানৰ মাজলৈ। উপস্থিত আছে দিয়াক্ষী দত্ত, তোমাকো আন্তৰিক আদৰণি জনাইছোঁ। জ্ঞানেন কাশ্যপ উপস্থিত আছে, জ্ঞানেন তোমাকো আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। কিছু মুহূৰ্তৰ পাছতে আমাৰ সৈতে সংযুক্ত হ'ব মনদীপ মহন্ত, মনদীপ দাকো আমি কিছু মুহূৰ্তৰ পাছত অনুষ্ঠানলৈ আদৰণি জনাম। অনুষ্ঠানটি লাইভ সম্প্ৰচাৰ হোৱাত আমাক সহায় কৰিছে ডিম্পলে, আৰু আপোনালোকৰ ফোন লাইনসমূহ আমাৰ সৈতে সংযুক্ত কৰাই দিয়াক আমাক সহায় কৰিব শ্ৰুতিয়ে। স্বাধীনতা বুলি ক'লেই বুকুত সেই ভাৱধাৰাই আচলতে সকলোৰে বুকু ভৰি পৰে, যি স্বাধীনতাই আমাৰ সেই পৰাধীনতাৰ শিকলি মুকলি কৰিছিল, যি স্বাধীনতাই সমগ্ৰ ভাৰতবাসীক সেই হাঁহিটো আচলতে মুখত গুজি দিছিল, যিটো হাঁহিয়ে গণতন্ত্ৰৰ সোৱাদ দিছিল, যিটো হাঁহিয়ে প্ৰতিগৰাকী ভাৰতবাসীক সেইখিনি সোৱাদ দিছিল যাৰ ইপ্সিত লক্ষ্য আছিল প্ৰতিগৰাকী ভাৰতবাসীৰ। আজি কিছু স্বাধীনতাৰ কথা পাতিম, কিছু স্বাধীনতাৰ সুৰ শুনিম, কিছু স্বাধীনতাৰ গান শুনিম। মই প্ৰথমেই অতিথি আটাইকেইগৰাকীকে আন্তৰিক আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমি

0: যিহেতু মাজত মাত্ৰ আৰু এটা দিন, তাৰপাছতেই সমগ্ৰ দেশবাসীয়ে স্বাধীনতা দিৱস পালন কৰিব। স্বাধীনতা বুলি ক'লেই মনলৈ সেই ভাৱখিনি আহে। আমি আচলতে স্বাধীনতা দিৱস বুলি ক'লে সেই সৰুকালৰ সেই সময়খিনিলৈ ঘূৰি যাওঁ, কেইপাহমান ফুল ছিঙো বাৰীৰ পৰা, পলিথিনত ভৰাই লৈ যাওঁ আৰু সেই ফুলকেইপাহ জাতীয় পতাকাখনৰ মাজত দিয়ে আৰু পতাকাখন যেতিয়া স্কুলৰ হেড ছাৰে উত্তোলন কৰে তেতিয়া সেই ফুলকেইপাহ ওপৰৰ পৰা সৰি পৰে। সেইটোৱে আমাৰ বাবে খুব বেছি আনন্দৰ দিন আছিল। তাৰ সমান্তৰালভাৱে সেইদিনা বিদ্যালয়ৰ শ্ৰেণীকোঠা নহয়, বিভিন্ন ধৰণৰ গীত মাত, এনেধৰণৰ দেশপ্ৰেমমূলক গীত মাত বা মাছ ফাচ ইত্যাদি অনুষ্ঠিত হয়। এইবোৰে আচলতে আমাক যথেষ্ট পৰিমাণে নষ্টালজিক কৰি তোলে। আৰু স্বাধীনতা বুলি ক'লে আমাৰ মনলৈ সেই ভাৱখিনি আহে য'ত অজস্ৰ শ্বহীদৰ তেজৰ মূল্য আছে, য'ত সেই গণতন্ত্ৰৰ সোৱাদ আছে, য'ত প্ৰতিগৰাকী ভাৰতবাসীয়ে মই যে এখন স্বতন্ত্ৰ দেশৰ নাগৰিক সেইটো বুকুত হাত থৈ ক'ব পৰাকৈ সেই দক্ষতাখিনি প্ৰতিগৰাকী ভাৰতীয় আছে। মই তোমালোকৰ পৰা সংক্ষেপে জানিব বিচাৰিছোঁ, স্বাধীনতা বুলি ক'লে, স্বাধীনতা দিৱস বুলি ক'লে মনলৈ অহা ভাৱখিনি কেনেধৰণৰ? মই প্ৰথম তনয়ৰ পৰা জানিব বিচাৰিছোঁ।
1: স্বাধীনতা দিৱস বুলি ক'লে সৰুতেতো আমাৰ স্বাধীনতা দিৱস বুলি ক'লে স্কুললৈ যোৱা, তাৰপিছত ফ্লেগ হোষ্টিং হয় ৰাতিপুৱা একদম 7 বজাতে স্কুললৈ যোৱা, ফ্লেগ হোষ্টিং হ'ব, তাৰপিছত আমি দেশপ্ৰেমিকমূলক গীত গাম, তাৰপিছত প্ৰগ্ৰেম হয় ডান্স। কিন্তু পিছত আমি এতিয়া যিহেতু ডাঙৰ হৈ আহিছোঁ বেছি ভালকৈ বুজি পাইছোঁ এই স্বাধীনতাৰ মূল্য আৰু আমি যে এই দেশখনত আছোঁ, মানে আমি আজি যে স্বাধীনতা দিৱস পালন কৰিব পাইছোঁ এই কথাটো আমি মানে গ্ৰান্টেড ল'ব নালাগে। কাৰণ আমাৰ ফ'ৰ ফাদাৰ্ছে কৰা বহুতো চেক্ৰিফাইচৰ কাৰণে আজি আমি এইটো পৰ্যায়ত আহি পাইছোঁ আৰু মোৰ খুবেই ভাল লাগে। আৰু আজি মই আকাশবাণীৰ জৰিয়তে মোৰ মনৰ কথাখিনি ক'ব পাৰিছোঁ আৰু খুব ভাল লাগিছে এই প্লেটফৰ্মটো পোৱাৰ কাৰণে। আৰু আৰু কথা পাতিম।
0: মই একেটা প্ৰশ্নে দিয়াক্ষীৰ পৰা জানিব বিচাৰিছোঁ, কেনেধৰণৰ অনুভৱ এটা হয় এই স্বাধীনতা দিৱস বুলি কোৱাৰ লগে লগে বা স্বাধীনতা বুলি কোৱাৰ লগে লগে কি ধৰণৰ?
2: হয়, তনয় বাই কোৱাৰ দৰেই আমাৰ বিদ্যালয়তো এই দিৱস পালন কৰা হয়, সকলোতে পালন কৰা হয়। আমিও ৰাতিপুৱা বিদ্যালয়লৈ যাওঁ, জাতীয় পতাকা উত্তোলন কৰা হয়, তাৰপাছত সেয়াই দেশপ্ৰেমমূলক গীতসমূহ আমি গাওঁ।
0: নিশ্চয়কৈ আমি স্বাধীনতাৰ কথা এনেধৰণে পাতি আছোঁ। মই পুনতে আপোনালোকক কৈছিলোঁ যে আমাৰ সৈতে মনদীপ মহন্ত উপস্থিত থাকিব, ইতিমধ্যে আমাৰ সৈতে সংযুক্ত হৈছে। মনদীপ দা, অনুষ্ঠানলৈ আন্তৰিক আদৰণি জনাইছোঁ। স্বাধীনতা দিৱস বুলি ক'লেই মই সকলোৰে সেই প্ৰথমটো প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। আচলতে স্বাধীনতা দিৱস বুলি ক'লে মনলৈ অহা ভাৱখিনি কেনেধৰণৰ? মই একেদৰে তোমাৰ পৰা জানিব বিচাৰিছোঁ।
3: যিহেতু গানৰ মানুহ, আচলতে স্বাধীনতা দিৱসটো প্ৰথমেই গানবোৰ মনলৈ আহে আৰু সৰুৰ পৰা এ মেৰে ৱতন কে লোগো বা সন্দেশে আতে হে এই গীতবোৰৰ পৰা সেই যিটো আমাৰ বা মেৰে দেশ কি ধৰতি এই আমাৰ সেই সময়ত দূৰদৰ্শনত আমি চাওঁ,
0: এখন চিনেমা দিয়ে দেশপ্ৰেমমূলক,
3: হয় হয় 15 আগষ্ট দিয়াই হয়, লগতে ৰংগোলী চিত্ৰহাৰ এই অনুষ্ঠানবোৰত, গতিকে সেই পৰিৱেশটো আমাৰ গানৰ মাজেৰে আচলতে আহি পৰে। দেশপ্ৰেমটো মানে গানৰ সুৰৰ মাজেৰে ওলাই আহে।
0: নিশ্চয়কৈ মই জ্ঞানায়নৰ পৰা একেটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছোঁ। জ্ঞানায়ন, এই যে স্বাধীনতা বুলি কওঁ, আমি স্বাধীনতা দিৱস বুলি কওঁ, চবেই নষ্টালজিয়াৰ কথা ক'লে, তোমালোক যিহেতু গানৰ মানুহ, কোনবোৰ গান আচলতে বিশেষকৈ মগজুত খুন্দিয়ে, কোনবোৰ সুৰে বিশেষকৈ মগজুত খুন্দিয়ে?
4: হয়, আমি প্ৰথমে নাম ল'ব লাগিব আমাৰ যিসকল জোৱান আছে, সৈনিকসকল, তেওঁলোকে আমাৰ দেশৰ প্ৰতি ইমানখিনি এটা অৱদান দিছে, তেওঁলোক শ্বহীদ হৈছে, তেওঁলোকৰ অৱদানবোৰ এনেই নাযায়। আৰু আমাৰ শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকা দেৱ বা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ, তেওঁলোকেও যথেষ্টখিনি দেশপ্ৰেমমূলক গীত লিখি থৈ গৈছে। সেইসকলৰ পৰা আমি বহুতখিনি অনুপ্ৰাণিত হওঁ। আৰু লগতে আমি বিভিন্ন শাস্ত্ৰীয় সংগীত বা লোকসংগীততো আমি স্বাধীনতাৰ আভাস পাওঁ। সেনেকৈ আমি সংগীতৰ মাজেদি বা কলাৰ মাজেদি আমি ইণ্ডিপেণ্ডেন্সি বা স্বাধীনতাৰ এটি আভাস পাওঁ।
0: নিশ্চয়কৈ বিভিন্নজন কবিয়ে আচলতে সেই কথাবোৰ কৈ থৈ গৈছে। আৰু এই সময়খিনি দেশক ভাল পোৱাৰ যিটো আমাৰ ভাৱধাৰা, সেই ভাৱধাৰাখিনি আচলতে গাঢ় হয় এই সময়খিনিত। আমাৰ দেশৰ প্ৰতি যে কৰিবলগীয়া বহু আছে, সেই কথাবোৰ আমি আচলতে আকৌ নতুনকৈ জুকিয়াই চাবলৈ সময় পাওঁ এই সময়খিনিত। আমি কথা পাতি যাম, কিন্তু মই ইতিমধ্যে শ্ৰোতাসকলক জনাইছোঁৱেই যে আটাইকেইগৰাকী গীতৰ সৈতে জড়িত, গতিকে তেওঁলোকৰ সৈতে যদি কথা পাতি থাকোঁ তেতিয়াহ'লে ক'ৰবাত মোক দুখে চুব। গতিকে প্ৰথম কোনে গাব?
3: সৰুৰ পৰা আৰম্ভ হওক,
0: সৰুৰ পৰা তনাৰ পৰা আৰম্ভ কৰক, দিয়াক্ষীৰ পৰা হ'ব তেতিয়াহ'লে, দিয়াক্ষীৰ পৰা আমি আৰম্ভ কৰোঁ।

0: অষ্টৰ কাষত স্কেলটো
1: ডি মাইনৰ
0: হয়। মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৰা মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ দেশপ্ৰেমীলোক গীত।

0: মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱা মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই চেনেহৰ শীতলি কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। এই যে আমাৰ সেই ভাগৰুৱা আত্মাই ক'ত জিৰণি ল'ব, সেই জনমভূমিত জিৰণি ল'ব, যি আমাৰ মাতৃভূমি, যি আমাৰ দেশ, যিখন দেশত যিখন দেশৰ হাৱা পানীয়ে আমাক এই পৰিপক্ক মানুহজন গঢ় দিয়াত সহায় কৰিছে, যিখন দেশে আমাক সেইখিনি সংসাধন দিছে যাৰ জৰিয়তে আমি বুকুত হাত থৈ আজিও ক'ব পাৰোঁ হয় আমি ভাৰতীয় নাগৰিক। ধন্যবাদ জনাইছোঁ তোমাক, ইমান সুন্দৰকৈ গীতটি পৰিৱেশন কৰিছা। আচলতে আজি মই পুনতেই অনুষ্ঠানৰ প্ৰথমতে উল্লেখ কৰিছোঁৱেই যে আজি কথাতকৈ আমি সেই সুৰবোৰ বেছি শুনিম যি সুৰে ক'ৰবাত আমাৰ হৃদয়ৰ পৰা সেই যিটো দেশপ্ৰেম, সেই দেশপ্ৰেম ক'ৰবাত উজাই আহে। সেই গীতবোৰ আমি আজি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, যিবোৰ গীত আমাৰ তেজে তেজে শিৰে শিৰে এতিয়াও বৈ আছে। মই এবাৰ তনয়ৰ কাষলৈ আহিছোঁ, কি শুনাবা?
1: মই মিতালী চৌধুৰীৰ কণ্ঠৰ আৰু কথা ললিত চন্দ্ৰ নাথ, তেওঁৱে লিখা বুঢ়া লুইতৰ গীতটি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ।

আৰু তো মোৰ একো নাই, মোৰ দেহ মোৰ কলদৰিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। আচলতে আমি যিমান পাতি থাকোঁ, যিমানেই চৰ্চা কৰি থাকোঁ, সিমানেই শেষ নহ'ব মোৰ দেশৰ গুণগান। যিমানেই আমি গভীৰৰ পৰা অনুধাৱন নকৰোঁ, যিমানেই আমি ভিন ভিন দেশ নুঘূৰোঁ কিয়, মোৰ দেশতকৈ হয়তো আপোন আৰু কোনো দেশেই নোলাব। এয়াই হৈছে স্বদেশ প্ৰেম, এয়াই হৈছে দেশক ভালপোৱাৰ গীত। মনদীপদা।

0: যিখিনি সৃষ্টি, সেই সৃষ্টিক লৈ কিবা ক'বলগীয়া থাকিব নেকি?
1: আমাৰ দেশৰ সংস্কৃতি আৰু দৰ্শনটো বহু পুৰণি, আটাইতকৈ পুৰণি বুলি যাক ক'ব পাৰি। গতিকে ইয়াৰ আমাৰ সংস্কৃতিটোৱে আমাৰ মূল ধৰোহৰ, আমাৰ সম্পদ, আৰু তাৰ গভীৰতা, তাৰ যিটো মানদণ্ড আমাৰ এই গীত মাততে গম পোৱা যায়। কিমান চিন্তা কৰি তেওঁলোকে সৃষ্টি কৰে, আৰু কিছুমান গীতৰ লোকগীতৰ দৰে যাৰ স্ৰষ্টা নাই, মানে স্ৰষ্টাৰ কোনো
0: নাম নাই,
1: হয় নাম নাই, গতিকে তেনেকুৱা ধৰণৰ কিমান মানে বেনামী বহু মানে ৰচয়িতাই ৰচনা কৰিছে, যাৰ অন্তৰত কিমান দেশপ্ৰেম আছে, খাটি খোৱা কোনোবা খেতিয়কেও হয়তো চাগে কোনোবা এটা গীত লিখি থৈ গৈছিল, এনেকুৱা বহু গীত আছে মানে। গতিকে সেই দেশপ্ৰেমৰ সেই ধাৰাটো আমি নিশ্চয় আগুৱাই লৈ যাব লাগিব, আৰু নিশ্চয় আজিৰ প্ৰজন্ম যথেষ্ট সক্ৰিয় যেন আমি দেখিবলৈ পাইছোঁ।
0: নিশ্চয়, এবাৰ কি শুনিম?
1: দৰ্শনৰ কথা আহিছে, গতিকে এটা দৰ্শনমূলক মানে আমাৰ সংস্কৃত, আমাৰ বন্দনা কিছুমান আছে, দেশ বন্দনা, দেশ বন্দনা যাক কয়, গতিকে সংস্কৃতৰ গীত এটা গাইছোঁ। স্কুলৰ সময়ত যথেষ্ট শিকিছিলোঁ গীতবোৰ, যিহেতু বিদ্যা ভাৰতীৰ আমি ছাত্ৰ আছিলোঁ, বহুতে হয়তো জানিব পাৰে।

0: মানুহৰ হিত কৰা আমাৰ আমাৰ কৰণীয়, সেই কথাটোৱে কৈছে। ভাল কথা চিন্তা কৰিব লাগে আৰু সকলোৰে মানৱ সেৱাৰ কথাই যিটো কৈছে।
1: মানৱ সেৱাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজনীনভাৱে যদি আমি চাওঁ, তেতিয়াহ'লে হয়তো ভাৰতক আমি আগশাৰীত ৰাখিবই লাগিব। বিভিন্ন সময়ত, পৃথিৱীৰ বিভিন্ন সংকটৰ সময়ত ভাৰতৰ যি বদন্যতা, সেই কথা প্ৰতিগৰাকী ভাৰতীয় জানে, প্ৰতিগৰাকী বিশ্ববাসী আচলতে জানে। আৰু দেশপ্ৰেমৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভাৰতীয় কেনেধৰণে সদায় সষ্টম হৈ থাকে, সেয়া যথেষ্ট ইতিহাস আছে, যথেষ্ট বুৰঞ্জীয়ে বহু কথাই কৈছে। আমি সুধাকণ্ঠৰ ভাষাৰে যদি কওঁ যে আমাৰ বুৰঞ্জী তেজেৰে লিখা, আমাৰ বুৰঞ্জী সেই বিলাসৰ বুৰঞ্জী নহয়, আমাৰ বুৰঞ্জী সদায় তেজেৰে লিখা, আৰু সেই যি শ্বহীদ, সেই শ্বহীদৰ তপত তেজেৰে লিখা আমাৰ বুৰঞ্জী। গতিকে এনেধৰণৰ গীতসমূহে পুনৰবাৰ সেই শিৰত প্ৰবাহিত যিখিনি দেশপ্ৰেম, সেই দেশপ্ৰেমখিনি আচলতে মই বাৰে বাৰে কৈ আছোঁ, সেই দেশপ্ৰেমখিনি আমাৰ উজাই আহে। আজিৰ সময়খিনিও ঠিক তেনেধৰণে, আজিৰ সন্ধিয়াটো খুব খুব সুন্দৰকৈ আমি যিসকল অতিথি আমাৰ সজাই

0: শুনিছে, মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো। মই জ্ঞানেনৰ কাষলৈ মই আহিছো, আমি গীত শুনিলো জ্ঞানেনৰ বাহিৰ সুৰত যদি কিবা এটা দেশপ্ৰেমমূলক গীত শুনো।
1: নিশ্চয় হয়, আমি যিহেতু সকলো ধৰণে আমি নিজৰ দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ, ঠিক তেনেদৰে আমাৰ আগৰ যি প্ৰাচীন কালত ঋষি মুনিসকল আছিলে, তেওঁলোকেও বিভিন্ন ৰাগ ৰাগিনীৰ যোগেৰেও দেশ মাতৃৰ দেশভক্তিৰ বহুত কথা আমাক কৈ থৈ গৈছে। ঠিক তেনেদৰে আমি কিছুমান ৰাগ যেনেকৈ দেখা পাওঁ, এতিয়া ৰাগ দেশ, তাৰ নামটোৱে আছে ৰাগ দেশ। আমি এতিয়া ৰাগ মালহাৰ বা ৰাগ দেশত আমি বহুত ধৰণৰ তেনেকুৱা দেশভক্তিৰ এটি সুৰ পাওঁ। মই এটি দেশভক্তিৰ গান এটি বজাবলৈ চেষ্টা কৰিছিলোঁ।

সৰুতে যদি আমি দূৰদৰ্শনত এই দিনটো আমি অপেক্ষা কৰি আছিলোঁ, বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক গীত চিনেমাসমূহ তাত দিয়া হয়, তেতিয়া মোৰ জ্ঞানেন্দ্ৰ আজি বাঁহী বজোৱা দেখি মনত পৰিছে, হৰিপ্ৰসাদ চৌৰাচীয়াই বাঁহীটো লৈ দেশপ্ৰেমমূলক গীত বজাইছিলে। আজি এই সময়খিনি বিৰাট বেছিকৈ মনত পৰিছে আৰু এই সুৰটো শুনাৰ পাছত মই ভাবোঁ ইয়াত বহি থকা যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে সকলোৰে চাগে গাৰ নুখী হৈ উঠিছে।

0: হয়নে? নিশ্চয়কৈ আমি সময়খিনি এনেকৈ সজাই তোলাৰ চেষ্টা কৰিছোঁ। আজি সন্ধিয়াটো আমি দেশপ্ৰেমৰ বাবে, দেশৰ বাবে যিসকলে প্ৰাণ আহুতি দিলে, দেশৰ বাবে যিসকলে আজিও নিৰন্তৰ কাম কৰি আহিছে, সেইসকলৰ বাবে আমি উচৰ্গা কৰিছোঁ। মই পুনৰবাৰ গীতৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। তনুৱা আৰু দিয়াক্ষী যিহেতু আমাৰ সৈতে আছে, দুয়োগৰাকীয়ে একেলগে কিবা এটা শুনিব পৰা যাব নেকি?
1: নিশ্চয়।

0: আচলতে সেই যি বীৰত্ব, তেওঁলোকৰ যি বলিদান, সেইসমূহ সুঁৱৰিয়ে আমি আচলতে আগবাঢ়ি যাব লাগিব। আৰু সেইসমূহে আমাক সেই বাটটো দেখুৱায়, যি বাটেৰে গ'লে আমি সেই ভক্তিখিনি পাওঁ, য'ত আমাৰ দেশক ভাল পোৱাৰ অসীম যিখিনি শক্তি, সেই শক্তিখিনি লুকাই থাকে। আৰু এই গীতবোৰ শুনাৰ পাছত পুনৰবাৰ মই সেই কথাই কৈছোঁ, এই গীতবোৰে পুনৰবাৰ সেই ধাৰণাটো আমাৰ মনলৈ আনি দিয়ে যে কিবা নহয় কিবা কৰণীয় আমাৰ দেশখনৰ প্ৰতি আছে, দেশখনৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে, যিখিনি দায়িত্ব প্ৰতিগৰাকী ভাৰতীয়, প্ৰতিগৰাকী নাগৰিকে পালন কৰাটো অত্যন্ত জৰুৰী। মনিতদা, এবাৰ তোমাৰ কাষলৈ আহিছোঁ, কথা নাপাতোঁ বেছি, সময় আমাৰ প্ৰায় শেষ হৈয়ে আহিছে, গীত এটা শুনিব বিচাৰিছোঁ।
1: সুধাকণ্ঠৰ সেই বিশেষ গীতটি যিটো প্ৰথম তেখেতৰ গীত মানে মোৰ মনত মনা মানসপটত আছিল সেই গীতটোৱে।

অনিতা, মই কেইটামান কথা জানিব বিচাৰিছোঁ। যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত সেই স্বাধীনতা আন্দোলনৰ ভৰপক সময় চলি আছিলে, অসমো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। অসমত যেনেধৰণে স্বাধীনতা আন্দোলন চলিছিলে, সেই সময়ছোৱাত বহু বৰেণ্য যিসকল কবি, সাহিত্যিক, যিসকল সংগীতৰ সৈতে সংগীতজ্ঞ, তেওঁলোকে নিজৰ কলমেৰে ইটোৰ পাছত সিটোকৈ দেশপ্ৰেমৰ গীত লিখি থৈ গৈছিলে। ইয়ালৈকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, এনে বহু উদাহৰণ আছে যাৰ তালিকাখন আচলতে শেষ নহ'ব। তেওঁলোকৰ সৃষ্টিৰ আজি যিসমূহ, সেইসমূহ আজিও আমি পঢ়িলে বা আজিও যেতিয়া আমি এনেদৰে গাওঁ বা যেতিয়া শুনো, তেতিয়া আমি অভিভূত হৈ পৰোঁ যে তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ দৰ্শন ইমান উচ্চ খাপৰ আছিলে যে সেই তেতিয়াই তেওঁলোকে, যিখিনি সময়ত কোনো ইণ্টাৰনেট নাছিলে, বহিৰ্বিশ্বৰ সৈতে সংযোগৰ একমাত্ৰ আহিলাই পিছৰ পৰ্যায়ৰ ৰেডিঅ' আছিলগৈ, তাৰ আগলৈকেতো নাছিলেই।

0: সেই সময়ছোৱাটো তেওঁলোকৰ যিটো দৰ্শন, এই এই ইয়াৰ অন্তৰ্নিহিত কাৰণটো কি বুলি ভবা হয় আচলতে?
1: তাৰমানে তেওঁলোকে গীতবোৰত আত্মাটো প্ৰতিষ্ঠা কৰিছিলে, তেওঁলোক ইমানকৈ নিজকে তাত মানে নিয়োগ কৰিছিলে, সেই আত্মাটো অমৰ মানে, গতিকে সেই গীতবোৰ আজি অমৰ তাৰমানে মই ভাবোঁ। যিবোৰ গীত খুব মানে এটা কিবা এটা উদ্দেশ্য লৈ কৰা হয়, উদ্দেশ্য প্ৰণোদিত, সেই গীতবোৰ সেই উদ্দেশ্য সফল হোৱাৰ পিছতেই মৰি আহে লাহে লাহে। আৰু যিবোৰ গীত তেওঁলোকে অনন্ত কালৰ কাৰণে সৃষ্টি কৰিছে, কাৰণ মই দেশ মাতৃক সদায় ভাল পাম আৰু মই এনেকুৱা যে মই প্ৰতিবাৰে এই দেশতেই জন্ম ল'ম, এনেকুৱা ধৰণৰ তেওঁলোকৰ কল্পনা। হয়তো তেওঁলোক ক'ৰবাত জন্ম হৈছে, সেইকাৰণে তেওঁলোকৰ সেই আত্মাটো সেই গীতৰ সৈতে সংযুক্ত হৈ আছে মই ভাবোঁ। গীতৰো এটা প্ৰাণ থাকে।
0: আৰু মই এটা কথা জানিব বিচাৰিছো, সেইখিনি সময়ত গীতৰ আহ্বানত মানুহ ওলাই আহিছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া বিভিন্ন দেশপ্ৰেমমূলক গীতসমূহ গাই গাই যেতিয়া এটা বিশাল ৰেলী কৰিছিলে, বিশাল মিছিল যেতিয়া ওলাইছিলে, তেতিয়া ঘৰৰ পৰা হালোৱা সজোৱা সকলো দৌৰি আহি দেশৰ কাৰণে ওলাইছিল, গীতৰ আহ্বান আছিলে। সেইবোৰ আচলতে তেওঁলোকৰ যিসমূহ সেই সময়ৰ চিন্তাধাৰা, সেই চিন্তাধাৰা যথেষ্ট ব্যতিক্ৰম আছিলে আৰু যথেষ্ট উচ্চ খাপৰ আছিলে। মই সেই কথাটো আচলতে জানিব বিচাৰিছো, এনে কি প্ৰাণ আছিলে য'ত হালোৱা সজোৱা একো যি বুজিয়ে নাপায় তেওঁ ওলাই আহিছিল দেশৰ বাবে?
1: এই যে শেহতীয়াকৈ বানপানীত বিধ্বস্ত হৈছে আমাৰ উজনিখন, তাত যিটো প্ৰাণ আমি পাইছোঁ অসমীয়া জাতি যে ওলাই আহিছে, মই কিন্তু সেই একেটা প্ৰাণী পাইছোঁ মানে, হয়নে? সেইটোৱে আচলতে দেশপ্ৰেম। আজি এওঁলোকে যিটো কৰি আছে ন আমাৰ সাধাৰণ ৰাইজে, সেইটোৱে দেশপ্ৰেম আচলতে। সেই সময়তো তেনেকুৱা এটা প্ৰয়োজন তেওঁলোকে বোধ কৰিছিলে যে আমি ওলাই আহিব লাগিবই, আমাৰ হাতত কোনো উপায় নাই। আজিও এইটো সময়ত আমাৰ ৰাইজে এইটো ভাবিছে যে আমি আহিব লাগিব আমাৰ নিজৰ মানুহখিনিৰ কাৰণে। গতিকে মই যদি মানুহে আমি যদি এতিয়া উপলব্ধি কৰোঁ এই শেহতীয়াকৈ যিটো আমাৰ হৈ আছে পৰিস্থিতি, তেতিয়া আমি নিজে উত্তৰটো পাই যাম তেওঁলোকে কি কৰিছিলে।
2: হয়, এইবাৰ মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ
1: স্কেলটো
2: বি মাইনৰ, ডি মাইনৰ,
1: ডি
2: ডি

মানে এই সময়খিনি আজি এই সন্ধিয়াটো বিশেষত যিসকলে আমাৰ অনুষ্ঠান চাই আছে বা যিসকলে আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোকে সেই সোৱাদটো পাইছে য'ত আমি যে বাৰে বাৰে দেশপ্ৰেমৰ কথা কৈ থাকোঁ, আমি যে বাৰে বাৰে দেশক ভাল পোৱাৰ কথা কৈ থাকোঁ, সেই অনুভূতিখিনি চাগে সকলোৱে

0: আজিৰ এই অনুষ্ঠানৰ পৰা বা তোমালোকৰ গীতৰ পৰা সকলোৱে সংগ্ৰহ কৰিব পাৰিছে। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তোমাৰ কাষলৈ আহিছোঁ, কি শুনাবা?
1: ময়ো ডক্টৰ ভূপেন হাজৰিকাৰ তেজ দিলা প্ৰাণ দিলা গীত,
2: খুব ভাল লগা গীত, মই ভাল পাওঁ বিৰাট।
1: এটা

আটাইকে ধন্যবাদ জানাইছো। মোৰ হাতত আৰু মাত্ৰ কেইটামান মিনিট আছে, একেবাৰে শেষত যদি আটাইৰে কণ্ঠত এটি গীতেৰে আমি বিদায় ল'ব পাৰোঁ তেতিয়াহ'লে অনুষ্ঠানটো আৰু সুমধুৰ হ'ব। সকলোৰে কণ্ঠত এটা গীত আমি শুনিম আৰু অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম।

0: Kataki J.
1: দেশপ্ৰেমৰ অন্তৰ্নিহিত ভাৱধাৰা চাগে এনেধৰণে, দেশপ্ৰেম চাগে ইয়াকে কয়। আজি খেলো যুৱবাণীৰ জৰিয়তে স্বাধীনতা দিৱসৰ এক প্ৰাক্ষণত আমি কিছু দেশপ্ৰেমৰ আভাস দিয়াৰ চেষ্টা কৰিলোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ জৰিয়তে। প্ৰিয় শ্ৰোতা, আমি আপোনালোকক সেই দায়বদ্ধতাখিনি এই গীতৰ জৰিয়তে আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ, য'ত দেশখনক ভাল পোৱাৰ সেই প্ৰতীকসমূহ থাকে, য'ত থাকে আমি যে ভাৰতীয়, আমি যে সেইখন ভাৰতৰ নাগৰিক যিখন ভাৰতে আমাক দিছে, যিখন ভাৰতে আমাক সকলো উজাৰি কেৱল আৰু কেৱল দি গৈছে, সেইখন দেশক ভাল পোৱাৰ যিখিনি ভাৱধাৰা এই গীতসমূহৰ জৰিয়তে আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিলোঁ। আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ কৰি বিদায় লৈছোঁ।
2: প্ৰিয় শ্ৰোতা, স্বাধীনতা দিৱস বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজি আমাৰ অতিথি আছিলে তিনিগৰাকী কণ্ঠশিল্পী, মনদীপ মহন্ত, তনয়া গোস্বামী আৰু দিয়াক্ষী দত্ত। আঁত ধৰিলে ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ।

0: States will be restricted from levying additional tax on mineral rights. The centre, through the bill, also seeks to take it under its control the regulation of mineral-bearing lands having mineral contents in accordance with the parameters prescribed under the Mines and Minerals Development and Regulation, MMDR Act. And that's all in Parliament Review.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মেডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ পুনতেই শুনাবলৈ লৈছো জগজিৎ সিঙৰ কণ্ঠৰেটি ভজন।

0: ইমান পৰে শ্ৰোতাসকলে জগজিৎ সিং, অনুপ জলোতা আৰু অনুৰাধা পৰৱালৰ কণ্ঠৰ ভজন কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 8:45 সামাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: आप परेशानियों से घिरे हैं, मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 144 16 पर कॉल

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মেডিয়ামৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ কেইটিমান প্ৰিয় গীতেৰে সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই চুম্পী। ৰেডিঅ' হৈছে আমাৰ আৱেগ। ৰেডিঅ' বুলি ক'লে আমাৰ মনলৈ আহে এখন আগৰ ছবি। সেই সময়ত জনসংযোগৰ মাধ্যম হিচাপে ৰেডিঅ'ৰ জনপ্ৰিয়তাও আছিল বহুত। বাতৰি, গীত মাত, শিক্ষামূলক অনুষ্ঠান, নাটককে ধৰি সম্পূৰ্ণ মনোৰঞ্জনৰ উৎস আছিল ৰেডিঅ'টো। অসমীয়া সমাজ জীৱনলৈ ৰেডিঅ'ৰ যথেষ্ট অৰিহণা আছে। সেই সময়ত গাঁৱে ভূঞে প্ৰতিদিনৰ নিত্য নৈমিত্তিক কামসমূহো ৰেডিঅ'ৰ সময়ৰে মানুহে মিলাই লৈছিল। ৰাতিপুৱা আঞ্চলিক বাতৰিৰ লগে লগে ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিওৱা, ৰেডিঅ' মুকলি হোৱাৰ লগে লগে পুৱা বিচনাৰ পৰা উঠা, দুপৰীয়া ভাত পানী খাই আজৰি হৈ সুন্দৰ সুন্দৰ গীতবোৰ শুনা ইত্যাদি। প্ৰিয় শ্ৰোতা, আজি মই শুনাবলৈ লৈছোঁ তেনে এটি গীত। গীতটি বনজুই চিনেমাখনৰ পৰা। গীতটি গাইছে ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীয়ে।
1: বনত হে জলে দেখা পোৱা যায়, মনৰ জুই মনত জলে।

প্ৰিয় শ্ৰোতা, এতিয়াৰো আগৰ দিনবোৰ নাই। এতিয়া যুগবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, আইডিঅ'ৰ বোলনি, চাহ গছৰ মাজে মাজে কৃষি জগত, গীতি মালিকা আদি অনুষ্ঠানসমূহ শুনিবৰ বাবে আমি ৰেডিঅ' লগাই ঘৰতে বহি নাথাকিলেও হয়। আমাৰ সকলোৰে লগতে থকা মোবাইলটিৰে আমি সকলো অনুষ্ঠান উপভোগ কৰিব পৰা হ'লোঁ। ক'ৰবালৈ গৈ থাকোঁতে গাড়ীত আমি ৰেডিঅ'টো টিউন কৰি ধুনীয়াকৈ অনুষ্ঠানবোৰ শুনি যাব পৰা হ'লোঁ। নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তেও পৃথিৱীৰ সকলো ঠাইৰ পৰা আমি অনুষ্ঠানসমূহ উপভোগ কৰিব পৰা হ'লোঁ।

অতীতৰ বুকুত এৰি থৈ অহা দিনবোৰে মাজে মাজে আমাক স্মৃতিকাতৰ কৰি তোলে। উভতি যাবৰ মন যায় সেই সুমধুৰ দিনবোৰলৈ। সেই দিনবোৰ আমি বিচাৰি পাওঁ পুৰণি চলচ্চিত্ৰ বা গীতবোৰৰ মাজত। প্ৰিয় শ্ৰোতা, মাজে মাজে সেই পুৰণি গীতবোৰ শুনি বৰ ভাল পাওঁ। সেই গীতবোৰত মই বিচাৰি পাওঁ পুৰণি দিনবোৰ। আহকচোন আমি সকলোৱে শুনো তেনে এটি গীত। গীতটি গাইছে লতা মংগেশকৰ আৰু অমিতাভ বচ্চনে। ছবি চিলচিলা।

শৈশৱ এটি বুজাব নোৱাৰা শব্দ, য'ত লুকাই থাকে হাঁহি কান্দোন, ঠেঁহ অভিমান, গপ ভেম ইত্যাদি অনেক দুখ সুখৰ সমাহাৰ। এফালে কিতাপৰ বুজা আৰু আনফালে পঢ়িব নোৱাৰিলে মা দেউতাৰ ধমক। ধমক খাই যেতিয়া দুচকুৰে চকুপানী বাগৰে, তেতিয়া মাৰ এশাৰী মৰমৰ মাতে যেন নিমিষতে সকলো দুখ নোহোৱা কৰি পেলায়। দিনটোৰ দৌৰাদৌৰিৰ অন্তত যেতিয়া সন্ধিয়া আকাশৰ তলত বহি আইতাৰ সাধুকথাবোৰ শুনো, সঁচাকৈয়ে তেতিয়া যেন সকলো দুখ ভাগৰ আঁতৰি যায়। এতিয়া মনলৈ আহিলে জুবিন গাৰ্গে গোৱা গীতটোৰ দৰে আকৌ পাখি মেলি উৰি যাবৰ মন যায় সেই সুমধুৰ দিনবোৰলৈ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলী আকবৰ খানৰ স্বৰ উৎপাদন ৰাগ চন্দ্ৰকোট।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলী আকবৰ খানৰ সৰুদবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সময় এতিয়া নিশা 10:30 বাজি গৈছে। সময় হৈছে অনুষ্ঠান সামৰাৰ। আমাৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব কাইলৈ পুৱা 5:30 বজাত। তেতিয়ালৈকে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।